0: गिलास तुम कुफा भी
1: निसराय बंदे इंजे तिन्या तमसन निरुचा का सुबह वाबो का तन तिनुए आ सतीन अंतानी नु इन्नमु दामनु आ मतुगनो आ निरुचा का सुबह वाबो का तियम नि बातफिनरान दे जावा रात्सनिशा बातफिनरान रात्सनिशा दे यू तुयरा न्यूज़ आने अनिशा नमुला फुलकु लुए फियाइनना अनियंता Fenana anetsa, lewi famatutam tan. De iu zania nantani niu raimande niwa we, ina muzani ndani tu dijowe zatia a malsu zavata ni aina kusinaz kutatia mbatuna dan. Zatia tini sana mbatuna dan tini. De zo de uzi zile raimande niwe, yeno uzi ya mapatia ya ni ftsirina kundu zile famande. Sama kan yang zaman masa dulu, telefon lu tu veten rana sekarang ni dimuntkia, nvon, dimjeren tan puiren, simtin tu slu fum bulan yakat. Zewu je sufai takonuti, de tewa nuntsir tato ceku lewe manoval babena, manoval babena. De yuzani ni verkuwe, irpana manuskia, atanetan. Fa tamze ftonze tsapa koa valvabena kaile izy fa satria mbola zambola tamin'ny valombifotona dia nomendiny men fiaramonina ingapana dia mamerina dia nanatratra fianarana teny amin'ny université dia mamerina amin'ny sedrany lista any amin'ny setiny fanaovana fitondrana ny teniny olona fitondrana ny teniny olona zany zay zany no zay ny heverako ny tenako fa tsy olombavan'olona ny fiheverako ny tenako fa mpitondra teny
0: saotra tompoko lahy saotra tompoko vavy.